Amerika hebben we een reis. Mohammed Rashid, ooit keer pijlis al graag. Is al een keer goedje gemaakt. Per, ja. Per dada or per dadi. Ze hebben Shahid ori. En baby, ze hebben Alma ori. Piara, piara, per pota klebri. Piara, dolar. Mohammed Mubarak Badi. Dwaan geer gezet. Erske programme. Reis Mohammed Rashid, ooit keer pijlis al graag. Is al een keer goedje gemaakt. Per. इस बार मामा अलीशा ओरी अली बक्स प्यारा प्यारा बेटा के लिए बड़ी प्यार दुलार मोहब्बत मुबारकबादी दुआएं खैर के साथ प्यार के साथ अर्ज करें।